0: ཁྱི ཕྱད མི ཁྱི ཕྱི
1: ཁྱི ཕྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི
0: Guam meiri je pensa para nang sanso do goda trepa. Sheba tela ane ke da yegi nishin wa da. Ke ge chini teso. Je ane jiba na ya teso. Ane tena pa ya bikte ni yun teso la ngar so da jiba. Wa teni chise gyorwa. Ni kasla. Ke indal ta te ta bu ge. Shitan ge chani ke da yegi yona ya. Ya da jiba te je da wa gen me ba. Tenri nga so ma bu yo ba. Ke da yegi yona ya da jiba te so me ba tenri yo ba. Yang kita yege ni tu, ni ni shundai pa yena. Datu jipa tu si jir tu ni shundai pa, mampu ber. Tengah tu, sonce koma gana la, peji ke thonu gana, sahih siyo pa. Tengah ini di la, cawe chani, ane, ke ngay la shunga ta. Tengah rin gana ke te la, ke chenje ke te ni yege shunga ta. Ane ke ta yege ke chinye te soma, nena pa pa la, ane gana tu datu jipa tu shunga. Tengah ini di la, ke cha ke peji ta, ke cha te pa tenja chen ta, केचा ते चिजिर योमि चेतल अ अनि गर्सो गोन चेबा नंगे चि कुरो रंगे दि यगे छिंग गो चुबाना अनि मई सालों फेजी द शुसु जु गिंगो जेचिर सोमा द तनी अ अनि कुरो केचा ता यगे ग कुरो दप ते ते अनि को तब देने जे न्योंजिन जि दे चबा तदे नि न्योंजिन जि दे चबा तेंजे यिन दि अनि नेजि मिजि चिर जना कोता दटे ग युंग सने मन दु याना दटे जि बाची शुंगे पास तेंजे दलता दटे जि बासे आते ग